0: na simang ni dakna nang nirang altubea kasa pai yanu nang ni gmin se rakhe ne rong omong ja warang ko nien ba enumeration form ga patte soi khat ko aro banu ba gwalani rang ko thari apna nang ode angna wiap bo
1: indian election commission jun kholachi thari ko ni julai ko ruks ko thari ko na special intensive revision ni katham gupa bakho aba chingate ha good level official rang na simang ni nokan chuna ri angen
2: nokan chuna
1: oi nokan chuna ni angen ba omong na simang ni duplicate enumeration form ko ga patchina ungen aro khisa ko na simang rakhi china don bagen nam main al chuba
2: আৰু বিজুক বিচনী ৰেবাও নাচিমাং মামু লিখা হ'ব নে নাংযোৱা
3: আঙা নকো দংযাওঁচাই
1: অ চাৰ্জিং না নাংযাবা দংযাওঁবা বিয়েল ৰঙান ইনমেৰেশ্যন ফৰ্ম খো নাং ইটো বাচলন দৰ নাগেন বা আৰু সোমা নাং খোজানা দুপেতে ৱমান চাং থাম না কিন্তু এবাৰ কথা গেন আৰু আমাৰ এবাৰ আনি ৰং দুগেন চিম অদে ৱমান না ফৰ খাই গল পাতনাবা মানে গেন
3: অ ইয়াৰ নাম মেন নাল চুবিয়া দে ইন্দিবা আঙাৰ ইয়াকো বানুনি কো থালে ৰাগেন
1: ইন্দিন খানা মানগুপা ভোটার হেল্পলাইন নাম্বাৰ সাস কো বোৱা জিৰ না খাতো বা ভোটার হেল্পলাইন এপ কো ডাউনলোড খাবো বা ভোটার্স ECI.gov.in ৱেবছাইট অনা
3: Chief Electoral Officer, Meghalaya.
4: The Akashwani film ne git kok na sonaman gen 1KK Arusunidhi Chauhan ni rangpa git गीत उंगेगा पर गाए जी